0: Ma peccato il modo di successo.
1: Ahora que ha sido un niño, no tiene que ser.
0: Y ahora no tiene que ser.
1: Sí,
0: मैले पनि दिएर भन्दै कि मलाई मेरो पैसा जुन
1: चाहिँ बारे पो हुन्छ त तिमीले नराम्रो त त्यो त सरले निर्णय भएर नयाँ निर्णय अन्त त्यो त फोकनमा राखेर दिन्छ पहिला पो मर्थेर उहाँले भन्छ उता उता भयो भने अन्त तिनीहरूले सेभिङ गरिदिन्छन् तर कुनै त्यस्तो मतलब गर्दैन पैसा भए उनीहरूले लक्षण त्यहाँ साइड पनि अब अलिक जम्मा त होला तर पनि म जस्तो हुन्न त्यहाँ नि भनेर भन्नुहुन्छ अनि त्यो सरले पहिला निर्णय गरे त्यो लागु हुन्न अरे तिनीहरूले लागु गर्नुपर्छ त्यो पैसा हामीलाई के भन्नु त्यही हो त्यही आफै सबै त्यसलाई तलको पनि त्यो मैले 9,000 त्यो भन्ने थिएँ त्यो साँझ यति गरिदियो भने त्यो त सधैँ गरेर निर्णय हुन्न त्यो त 8,000 हुन्छ कि 7,000 हुन्छ कि 4,000 हुन्छ कि यिनीहरूले गर्नुपर्छ त्यो निर्णय तिमी के गर्छ खाइ हुन त्यस्तो छैन सबैको त्यो हुन्छ मैले गर्दा त्यो त मैले गर्दा पो लागु हो र उनीहरूले नयाँ तरिका गर्दा यो मिटर गरेर लागु हुन्छ भनेर भन्दैन नि त अनि त्यो मैले गर्दा लागु तिनीहरू कहाँ भन्नु मान्छ उनीहरू त आफ्नै मैले जान्छ उनीहरू सही पनि गरिदिन्छन् अनि सबैले होला मान्दैन यो सम्झेक के मान्दैन भन्नुहुन्छ हाल्यो भनेर त
2: तपाईँको
0: kosa telepon itu yang nama Akmal langsung muncul bukan telepon. Siapa langsung telepon? So gila mau so gila telepon.
1: Akhirnya dia bersungguh nasib tapi telepon yang oleh timur Allah nanti orang lain ini timur seiman dari tekan kusun keluarga lain. Awasan istimewa tu sih so keluarga keluarga ni binti cuma ini mungkin dekat orang lain ini.
0: Sebenarnya ini juga sebenarnya amlas di kodernai, kodern mau kerja ni. Kena cai ni, cai ni, ni semua ni awal bonus lagi. Kena kita cai jadi kita semua susun dia terus ke, jadi semua nak sahari. Lepas itu mau kerja ni. Kalau sikit mana dia dia lah, ha, okay. Sambil kita kita dan jual apa eh? Apa yang kita buat dalam kulit kurang lagi? Mana sudah ini macam ada itu barangnya. Aku urut tu dia pergi korang lagi, dia korang dia dah mulai tanya pasal ni. Pasal nanti korang lagi. Pasal nama tu macam apa ni? Pasal korang kira dah. Songit tu buat kaki mata. Jom kita tu je. Susah nak cari cari tu sedikit dini tadi ni kita korang kira ni pasal.
1: Pasal apa ni? Oh, ada tu naya kita buat. Cepatlah, cepatnya cepatlah. Pasal ni cepatlah. Jom mana dia tu pun kan? Saya video kita tu gue dah. Mesti macam timur baik tu timur timur gonsa, taraf timur no orang ini tinggal ni. Kita jin pada 15,000 dinar mana? Nada mana?
0: Aku pun hina juga itu. Ani angge di bulan tu, time pasin bulan tu berapa? Ani bos ya. Ani kalau mesti orang mesti lah buat apa? Apa apa lagi ni? Jadi kalau dia mesti suruh banyak ni. Apa lagi kulit yang besar ni? Apa kalau mesti kulit mana ni? Ia tu kalau mana? Ia ada. Ha, kalau dia ni, ini bos ayuh. Berapa time bos kita mesti lah. Kita nak buat apa? Ubat kami ni macam siapa macam mana? Apa boleh kau tu? Hah, tu tu, sana, macam mana? Okay, mana? Usko ini rasa pisu ni lagi.
1: Mira macam ni kan? Oh, abang kau ni ada entah mana dia lah.
0: Oh,
1: usko ni kita fix lah.
0: Bukan tu dia mah, kalau tak mah, elahan kau ni tu, mungkin kau ni tu, yang tinggal kau ni tu, boleh mulai jumpa dia sah. Mana? Tiada sama tak sih, macam mana? Dah sih, macam ni lagi sih, mana?
1: Mana tiada sama sih.
0: Kalau dia berapa bagus, mungkin dah harus seperti.
1: Kalau dia masih terang, mungkin lebih baik.
0: Dia mana semua? Atau dia rasa dia sedih biasa. Atau lalu terpakai kasih juga.
1: Cukup marah ni macam mana? Malah ini ni. Atau lalu terpakai hari ni. Orang umur lagi nanti dia mana ayah ayah hari ni. Kalau palang hari ni, mereka dia cinta mana? Hei, mana love lain tu ya? Mau sesuatu lola tiada cukup yang sanggup lagi tiga, ini istilah kepada negara saya kotor di mana malah, jauh di mana malah, kerjaan macam, jauh di mana di situ yang lola tolak tolak sini mungkin kan, belum lagi ni tiada, saya kerja ni tiada mungkin kan,
0: kalau kita kalau macam tu, cakap aku orang ni mana, tu dia orang kata balik tu tanya macam,
1: belum lagi
0: macam tu, macam tu tu dia pun ada.
1: Aku boleh jadi lah kerja orang sah, jadi lah kerja kan, bak kerja ni jadi lah betul muskul jin macam ni, jadi lah betul betul lap sekolah, mana awak tu yang betul betul gaya mana, jika betul gaya mana, jadi lah check kat sini.
0: Kalau ada yang berada di sana, kalau ada yang berada di sana, kalau ada yang berada di sana, kalau ada yang berada di sana, kalau ada yang berada di sana, kalau ada yang berada di sana, kalau ada yang berada di sana, kalau ada yang berada di sana, kalau ada yang berada di sana, kalau ada yang berada di sana, kalau ada yang berada di sana, kalau ada yang berada di sana, kalau ada yang berada di sana, kalau ada yang berada di sana, kalau ada yang berada di sana, kalau ada yang berada di sana, kalau ada yang berada di sana, kalau ada yang berada di sana, kalau ada yang berada di sana, kalau ada yang berada di sana, kalau ada yang berada di sana, kalau ada yang berada di sana, kalau ada yang berada di sana, kalau ada yang berada di sana, kalau ada yang berada di sana, kalau ada yang berada di sana, kalau ada yang berada di sana, kalau ada yang berada di sana, kalau ada yang berada di sana, k
1: छोरी छ तर नि के गर्ने के हो
0: यो जनावरले म बोलिराछु अनि सुधारोले सुनिराखे गरे
1: यही सुनि
0: मैले त्यो राख्छु र सुन अनि मैले
1: यो कोल दिया यो तिन दिन त गरिराछ भुले त गर्नु मैले आज भुइँमै सुनेर बुझ्यो है हुन्छ घर पनि दिमाग ज्ञान दिइसकेको
0: सानो लागेको छ अरू पनि कमा चाहिँ मलाई नराम्रो नलाग्यो मम्मी श्याम त्यो यो त्यो साइड चाहिँ सुनेकै जस्तो लागेको छ नि मलाई के केले चाहिँ सुनेको यहाँ रेल गरेर सुन्यो भने हेरिराखेको म तिमीहरूले काम गर्दाखेरि दुईजना अलिकति सुधार गर्दाखेरि मसरी नबसेको अनि
1: आएर कपाल त्यति सबैले बिचमा